खनाइदोंनाय राजाकनि ताखुक देबो खुसं तिरिनि ककथुमु पुइलावन जों खानालायनो फिफा वर्ल्ड कप 2026 तिरिनि थुंमु तिनि खाक्षा बदलो इंग्लैंड ताई गाना अबो सिरि भारत हाक्तोनि जराओ हुनके हरति पड़नि दामसा तेई सति थामसिनि सिमी चेंखा ते केशा ग्रुपो पानामा তেই ক্রোয়েটিয়া আবো আইচুকনি দাম্বরিতে সতী থামসি ও চেংখা কলম্বিয়া তেগেসা গ্রুপ হঙ্গে কলম্বিয়া বাই ডিআর কঙ্গো অবো ফুংনি দামসিনিতেই সতী থামসিনি সিবি চেংনাই কনাই দংনাই রাংসা